0: अभी उजाला रेडियो का प्रोग्राम में मृत्यु समाचार आप सुने।
1: यू आर
2: Dit is Helene de Geest van de ANWB. Er zijn op dit moment geen bijzonderheden. En tot zover de ANWB verkeersinformatie.
3: Thora masti, thora khushi, thora halchal, ujala radio.